truc. De truc is om je uitlaat eraf te halen. Vertelt een luidruchtige motorrijder. Haal je uitlaat wel, kan je ze willen uitlaat je niet je motor, oké? Dan heb je echt van die herrie geluiden. Or abi torase amare saat socho. Auto ki bi uitlaat je kapot ho ja he to kitna vervelend geluid om ze niet krijgen he na. Or agar ese kapot uitlaat ze aap monteur ki taraf jaate ho. तो सड़क पर चलाते समय भी कितना रार खलौट लाते उतलाते करते हैं कितना रार खलौट मिलते हैं सुनने के लिए कि बाजू में बगल में जो चलाने वालों वो भी आंदाख घेंच लेते हैं